0: ཁོ་མི་ཡ་ཝང་ཤུ་གོ་སམེལ་ཤིག་པི་ཡ་རྒྱང་ཨོ་ཙུང་སམེལ་ཟམ་པི་ཧ་ཁང་ཐེན་སམེལ་ཨ་མ་མི་ཤི་ཝ་ཤེ་སམེལ་ཁམ་ལེགས་ཅན་དན་དེ་མ་ཚང་མ་འདྲམ་ཉམ་ཡན་རེ་ཏམ་ནི་ཇ་ཏ་ཀོན་ནི་ན་ཨ་ནི་གི་ཡི་ཀིན་ཆར་ཁ་ཇོ་ཇིན་དག་ཤུང་ཅིན་དབ་ཇེར་མ་ཏ་ནི་ཡ་རང་ཁོ་རི་མ་མང་ཤེ་ཤུ་ཁང་དེ་པལ་ཤེ་ཤུ་ཁང་གི་ Tan di chok ni suk ka martan dani ge kirge nimang da ngin zin yi nimang da chipka man chipka da do kun de shipshul tang nu ge ti korni khab da yin ri ti na ta chu zhen dam jigim thar mamang shipshul khang ge shipshul arab tang ramba jil da tang yi mamang cham khang de zong tig yi mamang cham khang ge chamran chok da tang yi cham chil yi zik ti na kinchir ke chu zhen di nang ge ta ni suk ka martan dani ge so so ge kirge cham chil che mo yi ni na yang na cham chik ge shog ni cha cham ge a zhen zan sa kang tak zi yon ni na ti korni chu khab da zik na
1: ngonchi chungge chepa chenu ge jini zongkhana lo kong ye goyon luwa nga mangura yangchir nagni di nagni te ta tik tong chi yeng nagni di tong na ta tong sam mo chin tinja ki ni tin tong tin chi ja renga wa gi nang tin na ta ni pa ren tsog di ta nda ta ta jimu na ju kunar ja chin de tong na ta ta ne go tik tu jing tla tong ma chun ma ta na ju ju na ken kunar tong na nda khir ge ni tre te tong ye ta ta ni de chojin de tong ni na ta ong sin shi di chu no ta hi la therang de ni ga sena song ki ngani na luzu za ni jeng ge tamang ge ngani din de chen tamang ngani ta tona ni chi ke chung ge ke na tamang ge khru ni ta kin ni ke ko ne jina kin ni ke da gur mu tong zo ni ra ki tong ga ni chi ga gur mu tong tong zo gu tong ra ri ni chu chi ni ri ge gur mu tong ni ni si ta tong chu ni ta tamang ge ngani zun ta tong zen ge de ge no ni ta ni chi so pe zeng chi ya kru ndre ta chi zu la cherang pe wa zu ndre mo pe ju den zu che na ta ki tong ge jen no te ਕੋਚੋ ਇਨੂਲਾ ਟਾਕੀਰੀ ਤੁਮਰਾ ਕੀ ਕਿੰਜੋ ਦਿਨੂਲਾ ਟਾਕੀਰ ਮੋ ਸੇਰਾਂ ਤਾਂ ਤੇ ਅਰੋ ਇੱਕ ਤੋਂ ਨੀ ਤੋਂ ਮਦਰ ਮੋ ਇਹਨਾਂ ਤਾਂ ਅੰਗਚੇ ਨੀ ਤੇ ਜਿ ਦੇਤਾ ਸੇਰਾਂ ਦੇ ਨੀ ਚਿੰ ਪੈਵਾ ਟਾਕੀ ਨੀ ਨੀ ਚਿੰ ਸੋਜ ਗੋ ਨੇ ਤੋਂ ਮਦਰ ਯਾ ਤਿੰਦਾ ਸੇਰਾਂ ਰੀ ਤਾਂ ਸੇਰਾਂ ਨਾ ਤਾਂ ਅਗੇ ਤਾਂ ਕੁੰਗ ਤੇ ਤਾਂ ਖਰਗਾ ਨੀ ਚਿੰ ਪੈਵਾ ਨੀ ਚਿੰ ਪੈਵਾ ਨਾ ਯਾ ਤੁੰ ਖਾ ਮਮਾ ਚਿੰ ਤਿੰ ਜਾ ਕੇ ਨੀ ਚਿੰ ਗਾ ਤਾਂ ਚਿੰ ਨੀ ਕਾ ਚਾ ਦਨ ਵਾ ਗੇ ਤੇ ਕਿ ਤਰਨਾ ਚਿੰ ਗੇ ਚੇ ਪਾ ਜੇ ਯਾਂ ਤਾਂ ਚਿੰ ਯਾਂ ਤੋਂ ਗੋ ਨੇ ਤੇ ਤੋਂ ਨੇ ਤੇ ਤੋਂ ਮਰੀ ਨੀ ਪਾ ਨਾ ਤਾਂ ਖਰਗਾ ਲਾ ਤੋਂ ਜੀ ਤਾਂ རང ནང ནི ཏ མ ཡར ཏ མ ཡ ར དང ཅུན དེ ཏ མ ཡ ར སི ཇུ ཡ ཏང དེ ནུ ཅིང གི ཉི ཏིང གི ཏོན ཚིམ ཏིག ཏ རེ དང བང ནང ཚེ སམ བཏ ར ཡ རང ཅུན མུ ལ ཏ ནུ གི ཉི ཏ ཡུ ཁ དེ རིན དེ ཏ ནི ད ནང ནི ཏ ཆེ པ ཏ ཁི ལ ཏ ཁི ལ ཏ ན ཡ ཉི ཏུ ཏ ཤ ཡ ཏ ཏོན ཚིམ ཅུ མ ཝ གི ཏེན ཁི ཏ ར ཆེ པ ཅི ཡ ཏ མ ཅུ དེ ཏ ནི ད ཁོ ན ཤི གུན དེ ད གུ མུ ཏ ཉི ཏ ང ཇ གི ཁིན ཉི ཁ ལ ན ཇ ཉི མ ཚེ ཅེ ནུ གི ཏ ཁོ གི ཡ ག ཡ ཁི ཏ ཡ ག ཡ ན ཏ ཏ དེ ཡ ཆེ པ ཅི ཡ ཏ ཏ ཏ ཏ དེ ཆེ པ ཅེ ཇ ཏ ཏ ཏ ཏ ཏ ཏ ཏ ཏ ཏ ཏ ཏ ཏ ཏ tungi chepa che tan zhong kan lu gang xie ra guo yong yang luo nga mang guo qi tan yang ni pa ren zhe gu nu da ge jimu jing gu de yin de mo
0: ai
1: tena ta tang din no ne che zhe na xiang la ta xin ni song zhong ga luo qi zhe tena ta xin ni song che gu luo qi zhe che gu luo qi tan guo yong ju yin da ta ni tong ni xi ta zhe luo gong zhe te ren ni tong ni xi ta song luo gong tena ta guo yong yang luo nga mang guo yang qi tan da tena jing da qin ya ta ni pa ren zhe gu nu cha qin de ben de de tan ta na gongju ma ta go ta chu jing ta han de dang na chu ma ni chi ngun de nu to mo de de nu chen ga ta khini ga ngi chi de chen de ji la ngi ni da che pa chama khila na go khila na ta yi gi de jun de ngi ta che pa khila bi ki di to mo de ji wan de mo ta ngi chi ke yi gi te ke ta ge ta ke ga chen su pa na chen su pa bo ta chen su pa me na de ne chen zen chi na li ji chen su pa bo de ta ta yi gi te ta te shu sun ge ni nyang tu ko in ki nen ku ne da ngi chu she shu ka te ni to ma khir ga te ni chen su pa to mo ji ngi chi ta ge yi gi te na ta chi gi ne ta ge ni ko na chi ku nu ga to ngi te te ni ngi ni ge ni ma ta kin che da ta ngi chi chen ge che pa chi na ta ta thung ge de ta su na kin ki de na ta ja thung ge ten ki te na lo sun men chi ge che par mo ta ku na lu nu ji ya tong ju ge cha chi ji ja tong ju ge cha chi de ta ma ᱥᱮᱱᱡᱤᱠ ᱛᱚᱱ ᱫᱮᱛᱚ ᱡᱟᱦᱤᱭᱟ ᱛᱤᱠᱷᱩᱱᱪᱤ ᱡᱟᱫᱟᱢ ᱜᱩᱨᱢᱩᱜᱮ ᱪᱮᱯᱟ ᱛᱚᱱᱤ ᱥᱮᱨᱟᱝ ᱛᱟᱣᱛᱚᱱᱟ ᱛᱤᱠᱷᱩᱱᱪᱤ ᱡᱟᱴᱩ ᱛᱮᱱᱤ ᱜᱩᱨᱢᱩ ᱪᱮᱯᱟ ᱛᱚᱱ ᱪᱤᱠᱛᱟᱝ ᱟᱡᱟ ᱫᱚᱢᱩᱡ ᱱᱟᱛᱮ ᱪᱤᱛᱟᱝ ᱛᱟᱪᱮ ᱥᱚᱱ ᱠᱤᱱᱭᱟ ᱠᱟᱢᱟ ᱠᱟᱢᱟ ᱛᱮᱱᱫᱮᱥ ᱛᱮᱱᱤ ᱫᱮᱛᱟ ᱛᱮᱯᱟᱭᱱᱟ ᱛᱟ ᱧᱟᱝ ᱪᱤᱱ ᱥᱠᱤᱱ ᱢᱮᱢᱩᱡ ᱛᱟᱠᱟᱱᱤ ᱱᱟ ᱛᱟ ᱛᱟ ᱡᱟᱦᱤ ᱛᱟᱝ ᱥᱮᱨᱟᱝ ᱤᱜᱟ ᱛᱮᱯᱟᱨᱢᱚ ᱛᱮᱯᱟᱭᱱ ᱛᱚ ᱢᱟᱪᱤ ᱤᱜᱮ ᱛᱮ ᱪᱤᱱ ᱛᱤᱱᱮ ᱥᱚᱢᱟ ᱠᱮᱱ ᱛᱚ ᱛᱮᱱᱤ ᱛᱟ ᱛᱟᱠᱟᱱᱤ ᱛᱷᱢᱨᱟ ᱪᱩᱛᱤ ᱦᱚᱸ ᱞᱮᱨᱤᱝ ᱛᱟᱱᱤ ᱦᱚᱸ ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ